0: Ujaksam tri. Arkatang chang chung ujaksam aranga. Arkatang chang chung samga tri chere. Tenanga chin toi ka chang arkatang chang chung ujaksam tri ra. Chi gamawi ka chang arkatang chang chung samni xam lang ani sam ani lang ji ge ji te to kre na arkatang chang chung ujati xam re. Tin thoni dan si ang tak shep jil pa. Gendin kyam de ndar jik shandam gergi nam bi phenu ge ka tang a chik ta. Arkatang chang chung xam tri ani Arkatang chang chung xam ge jil Arkatang chang chung jag sam chi Arkatang chang chung jag ni er ge Arkatang chang chung jag sam er ge ri Dinang ge chin thoi ka chang Arkatang chang chung jag sam er ge ra Chi gamawi ka chang Arkatang chang chung xam tri ni lang ji ge ji ge ti to kur Arkatang chang chung jag chi er ge ri ga san ro
1: ཁསི་པི་ཁང་དང་ཙང་ཝུ་ལིན་ཐོང་པི་པ་མི་ཅེ་ཤབ་ཟགས་ནོར་ཁིར་བ་ཙ་ཅེ་ཁམ་ཨ་ཅེ་རིན་ཅི་པི་ཧོ་རབ་ཅེ་ཁལོར་པུ་ཁོ་མ་ཁ་ཇ་ཤལ་ཚ་ཁ་ཨོ་མ་ལི་ཐོང་པི་ཉང་ཅལ་ཅེམ་ཅེམ་རས་ཧེར་པོ་ཐོང་ཅིན་དེ་རི་ཁ་ཅི་ཅིན་དེ་ཐང་བི་པ་ཁལ་ཅེ་རང་དང་ཨ་ནམ་པོ་ཐོང་ཅིན་དེ་རི་ཡ་ཅེ་དེན་ཅི་ཉན་ཁུན་ཅོ 청미 예름대 고지시업이 청미 산시 나가서
2: 저들아
0: 정말
2: 희귀식 맞도록 연바에는 희귀식 맞도록
0: Черчензе. А ерчи кошавали готи гендензе ману хидюр.
2: Ота, тината гола долата.
0: Галли да тан ретин дикон марта. Номар готи юнг.
2: Дечер. Чо гонан дона гота. Чо чезга гокуне.
0: Ой, азу несену дангома гочилре.
2: Я.
0: Ра лонг тонг чи си си тонг чи тон тон тонг чи тан. Тан тонг чи ня ня тонг чи гнил. Си нан ка гли ка ян тара тарму.
2: На черге та майм. Да зо го чи сме юнг вара.
0: Тен ара го чи майм гра. Го чи зга аз не се нуд. Ну мар го чи лре.
2: Та галин дигра ко ара го чи тук чи хола тура.
0: Ауэ, гочилырыму, азу не сенунда. Семна семыргани туындығызге она чоку, семардығыни туындығызге она чоку. Арема семчена шиалуе, антанма семдігіне зомуызгразе.
2: Да, гочизумай онгыра, я. Чо семгани туындығы чезгі ок, чихоча.
0: На, гардығын иғықчыгыра мета. Чаржызға қчыгы онырызе, на.
2: Я, чаржы сізгені.
0: Атан чаржыз инара чек че сонатын. Семгін чаргу цанзгейін. Jin tin char kan dik nomun indok kin maz me khag ri ya
2: ota seman nani mandiga semchena khola
0: shala go semchen avshat tangra semchen ti semchung ye goni nyakh chig yo te ta shal manins
2: semchung ye go sa da khusar
0: changmi mala lo lo alav ching kin char jin da sev sha na avshat ta phamu ta khie ta chig shal manins
2: ma chig ga shal manin
0: semchen ti chho chig sha ti ती सेम तोनर सेम करके तो जो से
2: सेम आ रहा मत ता सेम चेना खोला ना कुछ रत
0: शैली यंग ना चामलज के मारिन चार्जेस के शतन नर शतन चार गो चामज रे जोर गो के चंग मेक रे
2: तिना खोला तो
0: शैल मनिन जी तमा शैची और चिक चंग तस रे गोर
2: तिना मशे चुस
0: मशिल जेर मु शैचु ई तंग नर ता यंग शै गो नले
2: ता से मशे अरंग के सा नी चंग मशे
0: ता शैली यंग ना क्रेप शै मनिन जी रे चंग मेक मु मो मा शै ना जिगतन दी ने चायुल चामल निग खुनान चार्जेरी ने चियुन चार्जे गनान छुई इदो खजरगो
2: तसोयना था
0: तले छोरा ने चारगु चांज मननु मने छोरंग के चार्जे ओनरम
2: ना चार्जे जुजी छापर चांज के चार्जे मैत
0: यो नर फेना छुईला अर्जुन तन चारक दो नुतरन चार्जे जुरम
2: छजग
0: आ यो ना दिंगल मेना मने नुत
2: तो तो कुछ देनर
0: छमछंग छमछंग जाना जाछंग जागोगा तन चार्जेस ग्रेम
2: 대 차르즈 주지가 와니 지금 때는 호리 있으면 나 무리 되는 지금 말아 간 좋지
3: 아하 촌촌나 따뜻 가블리즈 기너무 동머 가무 참모즈 렌지 대당을 저 고가
2: 가문 도모즈 렌지 되기니
3: 어제 먹히룽 찌히 고너 지친즈 고모롱라 치시는 마르무
2: 치시지
3: 야 응친즈 고모롱라 치타브는 마르무
2: 홈비 오무라 톰부즈 기너라
3: Kantar arantang nyambazga manchung ranga manzga tsago narita yonu mar.
2: Kao sumara?
3: Horgu sani ranga manzga mela.
2: Da nga galmuza meku.
3: Yocho yonare morgu ranga yanzga yonda ranga manzga samba ana mana chanzga tsaita ahamazga dikai gomish.
2: Dara ahamazga inara? Ahu nganda chi lingazga.
3: Darung linganu lirka zhigna yonar chur gamu shimudga rela.
2: Nga li ngaro shilusgi tangira lenda mara.
3: Shimuzgi na shayidu shchinir. Yang shayidu jyotukhu ini na shtetukhu ini na tendangar jaggunir. Tishukna tanch harji mangunir.
2: Tachi ngaro ngandukunjigji mara.
3: Shilusgi ina kangzgan jyoganjigji. Shimuzgi ina sazanga nama terji.
2: Nga shimuazgi ma na sukhuzizgi leyendo ka?
3: O chun dgso kanga kangzgi yendung. Chu shayi homo chizgi yendung. Chu yachung semgan charje tongomu shayita yarabzgi nyanju tarila.
2: Tata yimukhti marina.
3: Yang yarabzgi nyanju tina marabzgi nyanju nyenka chinir mu.
2: Techa maninir.
3: Ha marabzga wa yarabzgi chini.
2: Yung nga manjginir.
3: Tachu lingan nanga lichin shayi karu shilazgi na shetung. Shalama songme.
2: Ya.
3: Tomer arjan zanazg manyan juchela nyagan zanazg nyan gunar. Tencho laman ju gunar karma long gunar. Mamta chartung zg mayung nuh chamjigtar jintashe gand gunar.
2: Tangag chivak satchir.
3: Ta chaghnur. Sobchani chig mbaykai shawa zgra nyekai na yang shawa chemang awa sondar.
2: Ta sema di sondar manar.
3: Gangna ta mursa mozgoni. Shira churang charji tuha tondangar. Wanyi zg lenggoga.
2: Lenggur.
3: O yang tu manin, ama manin, kerja charging tang charging juga tago nger. Charging ni begini dengan mas.
2: Tengah charger.
3: Charging teh ni charging, charging sih dekhu mela. Yang ya tangan tang jago nger.
2: Yang cawan tang jago jeremu.
3: O cawuz ini na cawuz ini cerahi nama reta.
2: Ta cawuz cawu kangen rong, ah cawu na aku sih jong jere.
3: Ta cawu ini sihara, sih macan diksa me. Chu korum wogibjil, wogu korum cawibjil. Chu cawu nge chan deto nata, cha-cha ar-ar ki tondag mang nari, kargi nga ta yin charji mang jirum.
2: Ya ta fshef-shef ka nga ma, cawu yu shena chu charji da kuchiz gynar zi?
3: Ta fshef-shef ka nga ma, cawu yu shena ngan charji da chun charji randu yin namar.
2: O ta ngan shili charji daz gyan jir.
3: Ngan charji damu chu shili margu chu cawu rayo namar, charji chapar chanzgi yin.
2: Sikula lhambuzgi jignan do namar.
3: Sikola kapsukzgre eche marcha. Kawa chana kakha manjawazge shanandu.
2: Tazo kato niktuwa kartangzge. Kasim tka gudun meko.
3: Karo gado kakha jirstil sekonu kargul zikr shani kabda maare. Karsung terang tani jirstil zgre.
2: Jirstil zgre nu tam ira khigra.
3: O jirstil imshin jirstil afshang gunar.
2: Chushang meni?
3: Chushang dao nomna.
2: Meko?
3: O ina termo. Shang mena ta shang gunar, shang guna, jung guna, jie gunar ya ngar jie rama rizg mela jirsika zhongdaga jachinzga si sop.
2: O ta kak, jie mani, jistelar gani, hardig jongde, mara arang jongsi.
3: Arang jongi, arang go yuguna chukunar echa, aranga chichu hitunga inar ya.
2: Una chizgi gunar.
3: Jirsil tamchiga, jicha caga, jizgun chonkin zambar gana chu cagin jo gunar aro.
2: Ta caga sum, chira mekini.
3: Mangnar echa nyan namar.
2: Te chama nyan namar.
3: Ngan charji chi sungnar kajyo mang sungnar.
2: Tumu kamuzgi nara?
3: Tumu samuzgi kang nao ni. Okaf chichung choni samchizgim dhe gona wala chishkildzga chayya. Nyil goga?
2: Goga.
3: O tina ta okin dhokin kamsima chik mangkurna ngan kananga changra yonji mara?
2: O haranga chik koni chukji mara. Korkum yonne yenju gujir.
3: An korjur chanar chan jojur kanar. Tantik meya.
2: Ya te chizga.
3: Mela?
2: Chizga.
3: Gurmu mela?
2: Oh, ta mawanar. Maraman jujush.
3: Checho, jishtik tona jizg tzatabi no ye gonar.
2: Oh, yung charjizgan gur samtangta.
3: Charjindan rik gona yinamana tsongjig gok.
2: Chi tsongjig jura nige chung gorjig jen jur.
3: Chiki chikung gochig mabjiva tinguni chigdo ni chunji.
2: Chum mai margu marzazgra mela?
3: Tachi semdige gona mara. ཉི རྒྱབ ཙ ནོ མ ཉི རྒྱག ཉེ ཙ ན མ རྒྱག ཙ གི ཙ གི ཙ ཡ ཙ གི ལོང